0: बिर बो बेराय नाय खा काक्रा बनो तिनी नै साय नैजि बा नैजि दग बिसिनी माइ पाइमुं सामुं बुतांनो जेंगेरिवानो मन्त्रियक्रा प्रफेसर डाक्टर मानिक साहा त्रिपुरा हापांनि चामुं लुकुबाक मुंतै सेपना हानाय नायमथां नायखुंनि चेतन बाय नै साय नैजि बा नैजि दग बिसिनी सयरां मारिबाय हुकबार ख्लायनाय रगनि थानि माइ पाइमुं सामुं बुतां तिनी काक्राबन कुसुकुक माध्यमिक रोंनख्लाव संसार जागानो अनाथ रायरकनि सा काहाम नायमथां रोगजाक थिनां स्नामना नाहारि हास्ते हापां पालक नाहारमा रायदा लाइटेसा ख्लायना चेतन नाहार काहानि साखा हदा हामक्रायते हदा रों मन्त्री तिंकुराय मिया आगरतला प्रज्ञा भवन स्टेट एडप्शन्स रिसोर्स एजेन्सि तै हदा हामक्रायते हदा रों नायखुंबाय संसाजाक फोरोंमुं शिबिर साका अनाथ रायरकनि बागै हमनि बांमारि बांग्रेजागै दंग बोसकांनि सालो कयला सहर ब्रैरकनि बागैबो खुंसा कोताल हम स्नामै तिसा जागानो बतैबो साका थांनाय बिसिबो हास्तेबो खरक दग स्रायनो पालक रहर जाखा गुमति हांकर थं हामक्रायनो तुयै मिया कक्लाम सालाइमा बोसकांनि थं बातायलायमंनि जुगालिमंनो तुयै जेरै नायजाखा आरो मानजाखा गुमति जिल्ला परिषदनि कासको अक्रा देवल देब्राय उदयपुरनि पुरबक्रक शीतल चन्द्र मजुमदारनो खबैते कुबुनि आदंर PWD নাইখুংনি রাজনগর সাব ডিভিশনের চেতন বাই মিয়া কমিউনিটি হেলথ সেন্টার ও বুফাং বসা কাইমা সামং বুতাং সংসা জাখা পান্ডাও MLA স্বপ্না মজুমদার এক পের মা কি নাম সামং বুতাংনি নাকুক মানতই শুক্রবই কক নারখা আর মানজাখা হাঙ্কো নাইকলফাং মোহাম্মদ সাজ্জাদ পি নকবই তে কুবনি আদং রক তাবু খায়ুং কাপ ফুটবলনি কক তুমা ফুটবল হায়ুং কাপনি কোয়ার্টার ফাইনেলও মরক্কুনো নৈসা গোলনি ফেরবাই মেচে নৈ সেমিফাইনেলও কাসাকা ফ্রান্স মেচনি পুইলা বখাগ গোল বুক চাতংমানি ইয়াগুলো উল নৈ বখাগ ফ্রান্স বুসকাঙ্গই থাঙ্গো জরানো রোগী মরক্কো কেফিলে গোল রিমানিয়া বাই নৈ বুকচা গোলনি ফেরবাই চেনাই থাঙ্গো তাবুক নবার্তিবারনি ককতমা বুসকাং দাম নৈচিব্রিয় হাস্তিনি বেবা খাঙ্কর কবাং ওয়াতে ওয়াউইমা নহনই হজাক মংরেখা নবার্তিবার নাইখুং তিনি সালনি সাকানি তুংমারি 32 ডিগ্রি সেলসিয়াস তে খামানি নৈচি দক ডিগ্রি সেলসিয়াসনি গানাগিনি তংগানো তিনি আইচুক বুখাগো খামানি তুংমারি তংমানি 25.4 ডিগ্রি সেলসিয়াস ফুং দাম বাতামুইশতি 32 জরা ওয়াতে ওয়াকা 92.4 মিলিমিটার ককব্রক বাই ককতুমা পরিমং তাবুক জরাতে অরণ পাইখা উলনি ককতুমা আওয়াইঙ্গানো সানজা দামসিনি তামুইশতি 40 বাও
1: আকাশবাণী আগরতলা।